0: ཁང་ཅིག་གུ་བ་དང་དང་ཁལ་ཤི་པེ་གནས་ལོ་སོ་གི་ཁྱིམ་ཚང་གཞན་ཅི་ཤེ་པ་ཚ་དིན་ཡིན་གི་ཁང་གཞན་ཅི་གི་ཅ་ཆམ་བར་མ་ལ་བེ་རིང་དེམ་གི་ལེ་ཏན་ཡིལ་ངི་སི་དཔ་ཐེན་བ་རུང་ཁང་ཞུག་དང་ཚོན་ཚ་སུ་གོམ་པར་ལ་བེ་ངི་ཨུ་དེ་ཏར་བདག་ཤེ་ནི་ཚ་དིན་གི་ལོ་གི་ལ་ཡོ་ཤལ་ཝེ་ཅ་ཤེ་གི་ ཁང་ཅིག་གུ་བ་དང་དང་ཁལ་ཤི་པེ་གནས་ལོ་སོ་གི་ཁྱིམ་ཚང་གཞན་ཅི་ཤེ་པ་ཚ་དིན་ཡིན་གི་ཁང་གཞན་ཅི་གི་ཅ་ཆམ་བར་མ་ལ་བེ་རིང་དེམ་གི་ལེ་ཏན་ཡིལ་ངི་སི་དཔ་ཐེན་བ་རུང་ཁང་ཞུག་དང་ཚོན་ཚ་སུ་གོམ་པར་ལ་བེ་ངི་ཨུ་དེ་ཏར་བདག་ཤེ་ནི་ཚ་དིན་གི་ལོ་གི་ལ་ཡོ་ཤལ་ཝེ་ཅ་ཤེ་གི་ཚ་དིན་གི་ཤེ་རི་གི་དོར་ནམ་དང་སོ་ལིང་ Tam tang tam zini, sim tang simabich. Tun tang tun galang ni, li tang li gjebch.
1: Tsong na woshka la nong chen je, gang jong xie lang lian chen la nian bu ga si shi.
2: Zha shang si san ke lan ji, chen nan bi shen kan zong, che che di ter. Tsong na jiang zhong nian chen kong, woshka long chen ji, gang jong xie lang lian chen la nian bu nian ta pa ni ti ji chi shi. ngay na don zama sa ji da hin ta ren ge lin chen nang de na jian cha no ling o li zo ta ge ne chu ko lang wa ji ni mo ge na lang zhi zu ko de yo ta ren lin chen di cho na dan xi neng ne ge dan xi ke nu yin na jian cha no ling o li che yo gong si ge hu ji ngan zhen ba do ji ra ten yin ta ta lin chen de la nian zhen bi jia qi nian ke nan bi na lin chen di wen ju ar sma shi de yong da shu ni ji na nga chi do ji ra ten na ke ma dan xi na ngi si ka de che bi ngor zum
0: tang tam zini sim tang simabich tun tang tun galang ni li tang li jeb chu
1: song na wosh ge la nong chen je gang jong xie lang lian chen la nian bu ga si shi
2: ya du ji ra ten chu de mei na
3: du zhen ba chu de mo
2: tong mei na chi ta rang gang jong xie lang lian chen na kita jap curi nu kuatin cisni cel noring oli zoptan deh na cuma zin na sama ngoto zgan dor tizi na
3: ya tu zba tengah cuci na tu jelas ten serand janda yuci gitu as janda noring oli caya konsen deh cuci na nyetong cunga lo zgan dari tiga tengah tar tengah cuci na ngcung deh saga jat cuci cunga kani samu shongar zuta ke cuci cunga kani mesti zima taga tong cuci kiri temu zin zgan dari tiga tengah ngcung deh ci don bi ge ma cha dong zge go mu che dong zuo ni la jia jian de mo de mo dong dong se de dong na ngo chu da li zu wan ngo chung wa yo de la ka ning chu ge da ma ka su da ge di u ma la shu li go de dang chu chong jin na nian zi ge u ma ge li ju ge che na mo na u ma tu ji xi wan de shu chong jin na ni ma chi ge dun ti wan de de mo zhe
2: ne de de de ren ge na chong li tao zhe ren de song yu
3: tao zhe song yu wa ngan di lo zhe jie mo de ta shi ni
2: tao zhe jie mo gang de
3: chung wo da ge tong lo zha ge
2: ma de de de sha ge che de ओलीग शोंदेने लियोनो जोप्ता छिखिते छेल नोरिंग ओली जोप्ता दे छेउ कमो शिरक चांजा साशादे सुंजिना छ ओमाग थुंखुंग निते सुंजिना रंदी शांचिंग न रुखल जंता ता दरतना करके देंडा गेना छ थुंगो छेपर जेंज मे कमो अ हिना यो चांजा के साचा ने नी ना छि जो ओलीग नमो जोप्ता जन जग जु गन ग थुमर ग कनो ना छ कमो इंदे ना छि जानी दिंग दने ना समा कादा जे ना
3: Rita Tama, Tang Tong in the Kili Sonjanga and Guma Kon, Kili the Nirgutanang in and Dong Majemo, Tatama Sonjanang in the Tig Badaksena Chuka, Tataga Chuka Konjana Chukundam, the Mazing Kashulo Joy, Tojuan Garangatina, the Chikanata, Achu Uli the Dashikata, Titsmetic Tendamu Tangata, Uman the Ulin Sonjanata, Achu Walayan Chajukaranga, Chajukarangala Umok, Tigatana, Mazik the Shitonak and Shikakauk, Tatamanika Abama is Hongozondamu, Tongona Tagerka Umajina. ta uma songa mangson ta uma mangson ta songa shula shula ta mata zoma ta ta uma de mangson ta nga chuga majna yon de khachuka nga jna yon nga ka ta te ge shone nga chuga dang jina ta chra ta azu tan zin zik azu tan de zik ko tna lang chuga guma ko nga chuga de khachu kenja ta uma ku chung chu po chu li kenja ta ta nga chuga zu ta zik nu tmo si o ta ngi chan zan ni ta ge khili nyer gun ma ka su chir zin ta nga nga chig ni nga chan zan ni 장단이랑